0: से करेंगे सबका स्वागत,
1: स्वैग से करेंगे सबका स्वागत, was uit de film Tiger जिंदा है. Het volgende liedje in het programma Geetum Killeher via Radio SBS is gezongen door Sunidhi Chauhan en komt uit de film Heroine. लाइफ की नोटी कहानी ये हल्का जवानी.